Well, listeners, kan apni kan laga message kan ahi jaise sokmai message kan puri dia se tu likhe kina puta se. Hello, good morning, dear RJ. Aji morning laga first kan tu moi bisi pasand gana se. Honi pai kina bisi khushi pai se koi kina. Chandra Timung sir hi jaan kar bhi nong bara likhe kina puta se. Well, thank you so much, Chandra. Apni likhe kina puta idea karne. Jo apni laga খুশি গানাটো শুনি পাইকিনা আপুনি বেছি খুচি আছে কোৱাটো বেছি খুচি লাগিছে আৰু ইয়াতে লিখি আছে হেপী ছেটাৰডে মৰ্ণিং আৰ জে জেকব খবৰ কিনিকা আছে হ কৈ কিনা লিখি আছে এইটো নিমাদী বয় এণ্ড নিমাদী গ্ৰাম গাৰ্ল ফ্ৰম গ্ৰাম জাছৱাদী ছে তাখন লিখি আছে ৱেল নিমাদী বয় এণ্ড নিমাদী গাৰ্ল মই ভালে আছে এণ্ড মে বহুত আচ্ছাই হওঁ থেংক ইউ চ' মাছ ফৰ ৰাইটিং Another message ki ase yate Sapat Sringi Radio Listeners Group te khan bhi likhi ase good morning FM Dragaban family koina well thank you so much and yes of course a very good morning to all of you aru yate likhi se good morning Arjun namaskar listeners ase Durgesh Naganpuri Radesham Naganpuri Vandana Bhavna Bindu Golu Kusumbai Babu Divyans Suresh Kumar Dakshi Suresh Verma, Rishab Kanak, Bhavna Verma, Premlal Verma, Nikesh Dharmendra, aur Mamta Bai Verma koina likhi ase. Well, thank you so much all the Verma's family and Durgesh Naganpuri and family for your message. Aru yate likhi ase aku this is At Ran Yimchung from Kohima. Tabi nice koina likhi ase gana bajagantu. So thank you so much for writing. Another message likhi ase Sarihijan Karbin Long Para Premika Tewa. Tabi likhi ase good morning koina. Well, good morning. Likhi gina pathai diya karne. Thank you so much. To next gana ko huni wo apna loki Nikhil D'Souza laga waste ase film ase Crook. Aro tu gil likhi ase Kumar music di ase Pritam.

0: हेलो हेलो।
1: हेलो सर, नमस्कार
0: नमस्कार नमस्कार।
1: सर। हम धेमाजी आसाम जिला मुखा
0: क्या बिमल को भी किने का आसे?
1: सर
0: ओके अच्छा
1: बाजार
0: ओके
1: फोन मारे सर।
0: ओके बरखो नहीं ऐसे तते?
1: बरखुण ना सर, आज बजार बतर तो भले आसे
0: अच्छा।
1: अलग धूप धूला लिखा हो
0: ओ
1: ধেমাজি
0: ঘৰ ঘৰৰ পৰা বজাৰটো কিমান দূৰ? আচ্ছা। ঠিক আছে, আজি কি গানা শুনিবলৈ মন আছে আপুনি? কাহো না প্যাৰ না, কাহো না প্যাৰ কোনটো গানা? টাইটেল ছংটো শুনাই দিব।
1: একটালকা জিনা বুলি গান থাকিছে না স্যার?
0: ওকে, এইটো লাকি আলী লানা।
1: হয় স্যার।
0: ঠিক আছে, শুনাই দিব।
1: মই লগৰ কিবা ডেডিকেট কৰিছোঁ।
0: ওকে, ডেডিকেট কৰিব।
1: অমল বসুমতাৰী, সাক্ষাৎ নন্দা, অঞ্জলি বসুন্ধ, রমেশ দত্ত, রমেশ প্রজাপতি, বরমবীর, জগন্দর মুখী, রাকেশ, রূপবীলা মিঠা, সজ্জন মেদ, অনশুলা বসুমতারী, পুরন বর্মা, হিতেন্দ্র দাস, যোগেন্দ্র রন্তি, আপনাদের স্যার।
0: ওকে ঠিক আছে বিমল, হলে তো ভাল বড় গানটা শুনে লবি, নহলে মই আপনি কারণে এটা বাজাই দিব আর সব লিসনার্স খান বি শুনি কিনে এনজয় করব না?
1: ধন্যবাদ স্যার।
0: ওকে, এই গানা তো অল্প থাকি কিনা বাজাই দিব মই কিলে মানে ট্রাফিক আপডেট আছে, এটা ট্রাফিক আপডেট পুরিয়া পিছতে মই আপনার গানাটা বাজাই দিব দেই। ওকে, থ্যাংক ইউ সো মাচ।
1: ওকে, থ্যাংক ইউ স্যার।
2: FM Dragoban
3: 103 MHz,
2: news, music and entertainment.
3: FM Dragoban,
2: FM 103 MHz.
0: Good afternoon, ইটো আকাশবাণী কহিমা এফ এম ট্ৰেকপান 103 MHz পৰা এতিয়া ৰিয়েল টাইম ট্ৰেফিক আপডেট আনি দি আছে কহিমা টাউন লগা মনখলা পৰা লৈ কিনা পি এইচ কিউ জাংচনটো খুলি দিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিভি লাইট আছে, ট্ৰাফিক হালকা আছে। কিন্তু আপুনি কাৰণ অল্টাৰনেট ৰুট আলাক ৰাস্তা চলাবলৈ মন আছে কলে অল মিনিষ্টাৰ্ছ হিল টু জেল কলনী দুই ৰাস্তা চলাব পাৰে। পি এইচ কিউ জাংচন পৰা লৈ কিনা মেজৰ জাংচনটো খুলি এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি লাইট আছে, ট্ৰাফিক হালকা আছে। কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কলে পাৰামেডিকেল টু টি মডেল টু আই জি ইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মাইলছ ৰোড ইটো ৰাস্তা চলাব পাৰে। টি চি বি গেট পৰা লৈ কিনা ৰাজু পইণ্টা খুলি এতিয়া নৰ্থ বাউণ্ডে হ'লে মদিৰেট আছে আৰু চাউথ বাউণ্ডে হ'লে লাইট আছে। কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কলে টি চি বি গেট টু ৰাজু পইণ্ট চলাব পাৰে, নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট ইটো ৰাস্তা বি চলাব পাৰে, নহ'লে ফুলবাৰী টু খচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট ইটো ৰাস্তা চলাব পাৰে।

0: ৰাজু পইণ্ট পাৰ লৈ কিনে চেঞ্চেছ পইণ্ট খুলি এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট লাইট আছে, হালকা আছে ট্ৰাফিকটো, কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে কলে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে ইটো ৰাস্তাত চলাব পাৰে। হাইস্কুল জাংচন পাৰ লৈ কিনে চেঞ্চেছ পইণ্ট খুলি এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট লাইট আছে, হালকা আছে, কিন্তু আপুনি খান আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে বিলিগ্ৰাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জাংচন টু টুই মডেল ৰোড ইটো ৰাস্তা চলাব পাৰে। আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে ট্ৰাফিকটো, কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে টি চি বি গেট টু ৰাজু পইণ্ট ইটো ৰাস্তাত চলাব পাৰে। এইটো থাকিছে ট্ৰাফিক আপডেট, আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব চাম 3 বজাৰ পৰা লৈ কিনে।
1: FM Dragoban 103 MHz, news, music and entertainment. FM Dragoban FM 103 MHz.
0: Good afternoon and welcome back listeners. Apni gan huni ase FM Dragoban 103 MHz te eta program jai thake ase লাইভ ফোন ইন প্ৰগ্ৰাম, আপোনাৰ খান ৰিকুৱেষ্ট কৰিয়ে লাইভ ফোন ইন প্ৰগ্ৰামটি। চ' মই আকৌ নম্বৰ কৈ দি আছে 03702243036, এইটো নম্বৰতে আপুনি খান ডায়েল কৰিছে কৰিলে মই আপুনি খান লগা ফোনটো ৰিচিভ কৰি কিনে আপুনি খান কাৰণে গানাটো বজাই দিয়া হ'ব। কিন্তু আপুনি খান ইয়াত ৰাখিবি কি আপুনি খান ফোন কৰি তেন্তে নাকৰি আগতে আপুনি খান কোনটো গানা শুনিবলৈ মন আছে আগে পৰা ভাবি কিনে ঠিক ঠাক ৰাখি লৈ কিনে ফিল্ম লগা নাম গানা লগা টাইটল এইটো খান মনতে ৰাখি কিনে কৈ দিলে ভাল হ'ব, তেনে কৰিলে টাইম বি ৱেষ্ট নহ'ব কৈ মই আপুনি সেনেকৈ জনাই দি আছে। ৱেল জো ফোন কৰোঁতে বাহাৰ চে আপলোকো বি বতা দেতা হে কি জো আপলোক গানা শুননা দিলে ও আগে চে পহলে চে চুনকে ৰাখিয়ে অৰ টাইটল অফ দ্য সং জো গীত কা টাইটল হে ফিল্ম কা নাম অৰ টাইটল অফ দ্য সং ও আগে চে পুৰা ঠিক ঠাক কৰকে ৰাখো, কিউকি টাইম বৰবাদ নে হ'গা এইচা হ'লে যে ওই আপলোক সবিকো জনা দেতা হে। ৱেল থেংক ইউ চ' মাছ। তো এতিয়া দুসৰা গীতটো শুনি ল'ব বিমল মাঙিয়া গানাটো, কাহো না প্যার হে ফিল্ম পৰা আছে লাকি আলী লাকা ৱাস্তে।

0: हेलो
1: हेलो जगत सर, नमस्ते।
0: नमस्ते नमस्ते किने का रमेश
1: हाय
0: पटो ना
1: हाय गुजरात पर कोई आसन
0: ओके ओके जोरहाट पर है ना
1: टाइम मु तो ना विजय पथ मु भी हबो विजय पथ
0: विजय पट आसे तो
1: ओ सर आइए, आपका इंतजार था।
0: आए आपका इंतजार था
1: हबो
0: आए आपका इंतजार आसे आसे था कुमार सानू और सदना सरगम लगा वास्ते गाना तो
1: আচ্ছা,
0: লম্বা আছে কাটিব লাগিব
1: কাটি দিব পাৰো, টাইমো কম আছে।
0: হয়তো টাইম
1: আপোনাৰ ভাল, আপোনাৰ ভাল নহয়?
0: হয় ভালে আছে ভাল আছে মই
1: আচ্ছা আচ্ছা, তবে টাইম নাই, ডেডিকেশ্যনটো কৈ দিছো।
0: ওকে
1: অমল বসুমতাৰী, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, দেৱাশিষ হাজৰিকা,
0: ওকে
1: যোগেন্দ্ৰ ৰংপিচ, সোণালী এংটিভি, শিকাৰী ৰংফাৰ, বীৰেন হাংছে, ৰমেশ প্ৰজাপতি, ভগৱান সিং পৰমাৰ,
0: ওকে
1: পুৰণ বৰ্মা, ৰাকেশ ৰুকুবেলে মেথা, চুপাকে জমি, দুর্গেশ নালানপুরী, অঞ্জলি বসুমতারী, মন্দিরা, হেন্দ্রিকা তিমংতি,
0: ওকে
1: প্রেমিকা তেওয়া, আর মহিলাগা লাভলি ওয়াইফ, রুনু পাত্র, আর লাকি।
0: ওকে ওকে আপনাকে বেশি ধন্যবাদ দিয়ে হইলে তো ওকে
1: থ্যাংক ইউ
0: থ্যাংক
1: থ্যাংক
0: ইউ
1: ইউ
0: থ্যাংক ইউ ওয়েল লিসনার্স খান এটা শুনব আপনাদের কুমার শানু আর সদানা সরগম লগা ওয়াস্তে ফিল্ম আছে বিজয় পাট।

মুখ পৰা এইটো চবটো আমাৰ কলিজিয়া লিভাৰকে পাৰ কৰি কিনে যাই থাকে। মানুহলোক জীৱনতে লিভাৰ বা কলিজিয়া বিয়া হৈছে কৰিলে জিন্দা থাকিবলৈ নাপাৰি যায়। এইটো কাৰণে আমি খান কলিজিয়া লিভাৰটো বেছি ভাল কৰি কিনে যতন কৰিবলৈ লাগে, বেছি হুঁচিয়াৰ কৰি কিনে আমি খান লগা জীৱনতে খোৱা লোৱাবিলাক খাবলৈ লাগে। কলিজিয়া বিয়া হবলৈ জিনিছবিলাক একদম নাখাবলৈ লাগে। কলিজিয়াটো ফাট কৰি কিনে বিয়া হৈ যাবলৈ পাৰিয়া লগা অৰ্গেন এটা আছে। এইটো কাৰণে আমি খান হুঁচিয়াৰ কৰিবলৈ লাগে আৰু ভাল কৰি কিনে যতন কৰিবলৈ দৰকাৰ আছে। আমাৰ মানুহ লগা জীৱনতে লিভাৰ কলিজিয়াটো কেনেকুৱা কৰি কিনে কামবিলাক কৰে কৰিলে আমাৰ গাঁৱতে পোক বেমাৰবিলাক আলাক আলাক আহি যাবলৈ পাৰি থকা এইটো খান লগত যুঁজিয়ে আৰু আমি খান লগা গাঁৱতে খুনতে চুগাৰ বা চিনি বেছি হৈ যাবলৈ থকা এইটো খানকে কম কৰি কিনে ঠিক হিচাপতে ৰাখে। আমাৰ গাঁৱতে বিয়া কিবা টক্সিক নিচিনা খান আহি যা আমি খান লগা গাঁৱৰ কাৰণে বিয়া হোৱা পয়জন নিচিনা থকা বেমাৰ আহিবলৈ পাৰিয়া জিনিছবিলাকে ওলাই দি থাকে। খালি তিতুহে নহয়গে না আমি খান লগা গাঁও পেটতে বেছি তেল হৈ যায়, কলেষ্টেৰল থামাই কিনে ৰাখিবলৈ পাৰে বা কণ্ট্ৰল কৰি ৰাখে। আকৌ দুচৰাটো আছে কলিজিয়া বা লিভাৰ ভাল থাকিলে আমি খান লগা গাঁও ভিতৰতে ব্লাড বা খুন ক্লট হৈ যাবলৈ পাৰিয়া, খুন জুমি যায়গে না একদম ডবল হৈ যা হবলৈ নাদিবৰ কাৰণে লিভাৰ কলিজিয়াটো মদত দি থাকে। খালি তিতুহে নহয়গে না আকৌ দুচৰা দৰকাৰ কথা একটাটো আছে লিভাৰ বা কলিজিয়া ঠিক ঠাক থাকিছে কলে আমি খান লগা কলিজিয়াৰ ওচৰতে তিতা বাইল থকা এইটো বি ঠিক ঠাক থাকে আৰু খোৱা লোৱা খা এইটো ডাইজেশ্যন হজম কৰা এইটো বি ঠিক কৰি কিনে ভাল কৰি কিনে হজম কৰিবলৈ দে আৰু গাঁৱতে তেল বেছি হৈ যাবলৈ থকা এইটো খান বি থামাই কিনে ৰাখি লয়। আমি খান হুঁচিয়াৰ কৰি কিনে নাথাকিছে কৰিলে লিভাৰ কলিজিয়াটো বেমাৰবিলাক লাগি যায় এইটো ফাট কৰি কিনে জানিবলৈ নাপাৰি কিনে বি থাকি যায়। যাইকিনা কলিজিয়া লগা বেমাৰ খানটো আচল কৰি কিনে কেনেকুৱা হৈ যায় কৰিলে খোৱা লোৱা খাবলৈ একদম মন নোহোৱা, এপেটাইট নাথাকি যোৱা আৰু আমি খান খোৱা লোৱা নাখাই কিনে এনেই কমজোৰ হৈ কিনে ওজন হাৰাই যাই থাকা, ৱেট লছ। খালি তিতুহে নহয় কিনে কলিজিয়া বিষাই আছে কৈ কিনে কৈ থাকে আৰু এইটো আমি খান লগা চকু গাঁৱতে নাখুন খান এইটো খান চব হালধি ৰং নিচিনা হৈ যা এনেকুৱা বেমাৰ বি হৈ যাই থাকে। এইটো কাৰণে এইটো আমি খান বেছি হুঁচিয়াৰ কৰিবলৈ লাগে। লিভাৰ বা কলিজিয়া চাফা কৰি কিনে ঠিক কৰি কিনে থাকিবলৈ কাৰণে আমি খান কি কৰিবলৈ লাগে কৈলে গাৰ্লিক বা লচুন খা বি বেছি ভাল আছে আৰু অংগুৰ গ্ৰেপ ফ্ৰুট কেৰট তাজা শাক চব্জি খান এপল ৱালনাট এইটো খান খাইছে কৈলে লিভাৰ কাৰণে বি বেছি ভাল। আৰু জেগেনা তেল জিনিছবিলাক মিঠা তেল নিচিনা নহ'লে ৰিফাইন অইল খান খা এইটো খান নহয় কিনে অলিভ অইল খাইছে কৰিলে বি আমি খান লগা কলিজিয়াৰ কাৰণে বেছি ভাল আছে। আৰু আমি খান ফিকা চাহ খান নিচিনা বেছি খাই নহ'লে বি পানী খান খাই কৰিলে লেম্বু পানী আৰু গ্ৰীণ টি লাইম জুচ এইটো খান খাইছে কৰিলে লিভাৰ বা কলিজিয়াৰ কাৰণে বি বেছি ভাল আছে। আৰু জেগেনা আমি খান দুচৰা কি খাওঁতে হ'লে বি কুনি ধান নহ'লে বি কংকৰ ধান কৰি থকা এনেকুৱা নিচিনা খান খাইছে ক'লে লিভাৰ কাৰণে বি বেছি ভাল আছে। আৰু দুচৰা শাক চব্জি খান বান্ধাকবি ফুলকবি ব্ৰকলি এইটো খান বি বেছি ভাল আছে। আৰু আচল কৰি কিনে একটা জিনিছ খাবলৈ দৰকাৰ থকাটো হালধি। আমি খান খোৱা লোৱা বনা আৰু কি বনাইছে ক'লে বি হালধি ঢালি কিনে খাইছে ক'লে আমি খান লগা গাঁৱতে লিভাৰ কাৰণে বেছি ভাল আছে। লিভাৰ বা কলিজিয়াটো ঠিক ঠাক ভাল কৰি কিনে থাকিবলৈ কাৰণে একজন মানুহ লগা জীৱনতে খোৱা লোৱা কি খাবলৈ লাগে এইটো দৰকাৰ খান খাবলৈ লাগে আৰু কি নাখাবলৈ লাগে কোৱা এইটোতো ঠিক মনতে ইয়াত ৰাখি কিনে একদম নাখাবলৈ লাগে। আচল কৰি কিনে কলিজিয়া বিয়া হৈ যা বেমাৰ লাগি যা এইটো খানটো মুদু চাৰাপ বেছি খাব পৰা বি কলিজিয়াটো একদম বিয়া হৈ যায় আৰু মানুহ লগা জীৱন শেষ হৈ যায় থাকে। বিড়ি চিগাৰেট বেছি খা মানুহ বি কলিজিয়া লগা বেমাৰ ওলাই যায়। দাৱাই বিয়া খা খান ড্ৰাগছ খা খান এইটো খান বি বেছি বিয়া আছে। কোৱা নিচিনা খালি স্মকিং বা চিগাৰেট খা মানুহে নহয় কিনা চিগাৰেট খা মানুহ লগা ওচৰতে থাকি কিনা ধোঁঙা ফেলা সময়তে ত
তালাগাম নাক টেক ধুঙা যা